এতিয়া যায় কাৰ্যক্ৰম অধিলে কৰি শুনাইলো আকাশবাণী কটক কেন্দ্ৰৰ আকাশবাণী বাৰিপদা ষ্টুডিঅ' ঘড়ীৰে সময় বৰ্তমান ৰাতি 7টা আসন্তু শুনিবা আদিবাসী সংগীতৰ কাৰ্যক্ৰম।